আশোকজোৰা খানাবাইকা পাইথাগ জেসমিন দেৱ বৰ্মানী ৰেচামং আকাশবাণী আগৰতলা অবিলগিন পাইকা চিনি তিনি দ্বীপৰ জানে কয়েক বৰক পান্দা।